0: देते ही गोवाला थोमर दाटो पेजों ही गुगर नो दिस जर ना सेंबी गिवा दी यंगा सेंबी गिवा द जर चिना चो सदस्य लो सेंबी गिवा च दीने जिनसे चनी न तंदरिया ओ लो दीनो सुना चेने अदेलो तो शे थपी छत त सदस्य लो द सेंबी अदाटो ज जोंद लोंग योंदे जे गिज हतोकी योंदे जे जज ཁྱི དང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང ར སླང te ku ju ma re chir na galen je zong nu go sa ku go ya jan ci ki de je ta sa ji na ga ra galen je zong nu go sa ji te ku na ta de ju ga sa ka bu ho du ku no ti na sa ya ta na chi ji ma la a ju ni sha za ta ka chi ji ta na de be ta ni ra mi chi pa te na ne mi chi la de ti ta ku di jan ci ki na sa ji ge meng go ngo jo re rita kuwi tukne alenja sambad tsina ti kuwa ti kaan yukunir na tapa ta nginjunga sambad nugu te kuka hui tang te jay na tamadu jordi yuwa han tukyo dhin riya alenja sambi sajir sambu la jay ni yisun mana tapa mepi mana la karu china masiti mi tsikpi sahan la nika ngomu chizan nugu di jita shamba ngombu wa sonu ti dukote jitani ta ta chi gyan chi ki du gu no ti du ko te alen ji song wa ta ta pi sen ba ni ga re ka ma chi ga ja na ta jo ku ji shong ge no te re ku wa te chen de tu ni shong ne
1: si den ji san kun jo bu na ba tang di che che len chen dong chen de ni jo le chen di zo m ji ba wan di chu tang zo m jin gan ke ba che rong zha ki sta ke ba shi lu che chu sta ke ba a ng zhe che rong gen che chi nian ba 과천치 다디모